0: 야히가
1: 지디 자라 튀긴 말
0: 칠레 자라 튀 응 더신 똥즈라 지금 이 자라 튀가 혼탄
1: 야
0: 무히가 응 디나 지가체 게 카르코메치
1: 카르코세 똥 받아
0: 칠레 섬자 튀기 쪼 그거
1: 올레
0: 섬자 튀기 쪼리고
1: 오야
0: 응응 야 더니 더가오 무레라 응 아가와 무 르그니 총아가오 간거레
1: Yang,
0: Mahiga? The Tamu Marg joke. Ninger hunger you make.
1: A dawarba.
0: Ada. Adi, dawar go.
1: Oh, yeah.
0: Dawar. Yadatikun chetano, Langdon and Shuji Dabja Kangar. Mahiga. Yeah, I didn't know how to go. The Chuyla Mount Marto Hijo Hinriter. A Seru Hur Makun Jang Nako del Kaha Mun. Dozo in Jina, Longjong and Shuji Dabjatasik.
1: Oh,
0: Takitazi.
1: Oh,
0: Seru Hur
1: Seru Hur
0: Makun Jang Nako del Kaha Mun.
1: Makun Jang
0: Nako del
1: Nako.
0: Kahamun.
1: Kahamun.
0: Hmm?
1: Oh, yeah.
0: Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah.
1: Yeah.
0: Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah. Yeah, topo chu demo ina.
2: Demo.
0: Demo. Topo sajak kanz ki nyanga chal sir. Nang ningo chundo tiz gina.
2: Pail malo so zang ya nyanga kabzang
0: sir. Kabzang. Re, topo kabzang lintse nang shik tono kabsa shi go.
2: Ya.
0: Chwanda na chwa adga ar nga kobri jau chere zun yung go.
2: Oh, ya.
0: Ya, chwa tomu ketz ki kobri jau chi sao shen yung go. Yer of Shamna, Rearsa Metunda, Mara Stevna, Unger Nakhanda, Chickle Yer of Sham Dana, Rearsa Metunda, Mara Stevna, Unger Nakhanda.
2: Oh,
0: a
2: tanker
0: team river. Ure, re, re, tanker go. Then Tamna Hachandrik Yatani, to our new Munyung go. Nicho Tangung Jitsga Samdago Tangung Jil, Tankang Jurgo. A man dung me not on Katara.
2: Damish, yeah.
0: Mukiga?
2: Damish.
0: Zachi Chere. Yadina Sambung each on date on Atanita Zachirgo.
2: Oh, yeah.
0: Man dung me not. Tankatagan Gunjut, Pung in that Tankatagan Gunjut, Jerker in that Tankatagan Gunjut. Doesn't Borigo?
2: Gatun Chichel Marie.
0: Ure. Thank you, Legina.
2: Ito.
0: Ito. Sigi Yichin and Ruko. Gatun Chichumar. Mean Jinak Sumra, Pung in that Nar, Jerker in Nanya Kazabdent.
2: Yeah.
0: Touching on you to go, tongue on you to wonder.
2: Oh,
0: yeah. Ole, yeah, tato on your morella. Yeah, talk some bamon you go. Talk some bamu, portal nargus ages oka.
2: Yoke,
0: portal nargo kangare. That linger yes, some gastan nargutamos yoka. Portal nargusni. ली क्रिस्टल कंर ng क्रिस्टल कंर ये क्रिस्टल कंर ता हर सर गो कं कं रे या के छतिरा
2: ng क्रिस्टल मार्ची नरे
0: मार्ची तनी
2: ली क्रिस्टल तो
0: तनी
2: तनी ता तमस किम सिगना
0: तमारे ling ri sim ge sta nar ge ta khun jo gina nang ge khur ding jo she ko tep ge han nun ba nda sta lg chi ge li ge sta lg chi ge tep ge han nun ba
2: ama chi
0: mi ma chi ga ya din nang jo kar kong la she ko
2: ya
0: li ge sta lg sim bo na tep ge han nun ba che ge chi chin jo ba wang sta lg sha ta wen de ge sim bo ni na li ge sta lg sim nga ge sta lg sim na лоржигар гейт хон ба хтам гэв жакэл хон ба шаг парын нон ба ндагсан буйнжина нэг гэрцэлгсэм тэни ек гэрцэлсэн буйна зангла лун жива хвала сэнцэг ба кахсал лахтан мохог ба ндачхсан буйнжина ек гэрцэлсэн бурго
2: оя
0: портын наргуун дэ гэрго
2: оя
0: ндэтва тоа мур тоа хсан ба мурэла
2: аре
0: тавжо мунджго га तो अब जो हम राफ्सुंग चिगा लोटे होके तीर्व चिगा लोटे होके
2: राफ्सुंग चिगा दन रेरा
0: राफ्सुंग चिगा लोट दन अरे या तीर्व चिगा लोटे होके Тирвчига лу них цахтинго. Тирвчига лу них цахтиг. Чи тирв нияч чиган данжа кона мнаро.
2: Лемен
0: да тани чэм фапта тумжо мамна тиг салдын мэш мо чангэ дамыш. Нари ди кмек. Я нана тирвчига лу дын анди рапшунчига лу дын тирвчига лу них цахтиг ара. Тиге танки гугази.
2: Ари.
0: А рапшунчига лу тигчэ онор. Рафшонг чига лу тгича тирф чига лу бжао нарго.
2: Оя.
0: Ядани тва рнгао мнюнго.
2: Оя.
0: Тва рнгао мута. Цунхин шанчина кэлта йог. Та чу малу сухзун гэра, малу сухзун гэна кэлкэнгэн ау гэра.
2: मालो
0: कक ना मालो कक ना ओला
2: या ताम
0: कंट कोरे अ मालो कते मो या तनी
2: मालो
0: कल सोशन कल सोशन कल तनी
2: सोलो
0: कल सोलो
2: कल
0: अ चप चप माल अ सोलो मो
2: यीशु कल
0: हां यीशु कल हां तनी
2: गोलो कल
0: तनी
2: अकल
0: जी ने जिन दिलेंस माने कि सिद्ध सितराई हरी यान थुग शुजो वंदन जोर हालो नफशन आदम जोर छोशंग जी तं थारेला छोसु जी तं थाता गंग ग
2: छोनकल
0: हां छोन भरे छोन भरे गो
2: ओया
0: ओले त तकुर गो
2: ओया
0: तेलन तम नो हाचंग दिक रे तो पुन्या चंदा
2: कब्जन
0: रे तो पु कब्जन आ तेरंग लेंस न ने शरगर त माथवसगा
2: Я
0: готов матутера, я не хочу клиенса на нянгу на зим, так
2: что я не хочу шинуть.
0: Нари-ри-ри, квартин чего, линцин, джимарк, на ваших кургасы, шерник, демо?
2: Я,
0: демо.